0: আৰু ইট কেন বি প্ৰেক্টিছ অলমষ্ট এভৰিৱেৰ টিভি আছে আৰু চুইটেবল ফৰ পিপল অফ ডিফাৰেণ্ট এজেছ এণ্ড ফিটনেছ লেভেল চব মানুহ কৰিবলৈ পাৰে লাইক এটা আছে অলমষ্ট ফ্ৰী এনেকুৱা আছে এইটো পৰা আজিকালি ৱৰ্ল্ডে মানুহ খান বি এইটোহে খুচি পা আছে আস্তে আস্তে আৰু এইটো বেছি ৰিলিভেণ্ট হোৱা আছে এইটো ক'ব পাৰিব
1: একজন মানুহ আজি দিন পৰা য়োগা দো হলে সুৰ কৰিবলৈ মন যায় আছে কৈছো ক'লে তো আপোনাৰ এডভাইচ কি দিব
0: মই এডভাইচ দিবলৈ মনটো আপুনি আজিৰ পৰা চুৰু কৰিব ক'লে ভেৰি চিম্পল পজ খান পৰা চুৰু কৰিবি আৰু বেচিক ব্ৰিথিং এক্সাৰচাইজ খান পৰা চুৰু কৰিবি হলিবি এইটো খান কৰি আটান্তে ধ্যান দিবি কি কাৰেক্ট টেকনিক পষ্টাৰ্চ খানটো ঠিক পৰা কৰিব লাগে আৰু এডভান্স পষ্টাৰ্চ খান দে ধ্যান নাদি কিনে চিম্পল খান হে তাতে ফাৰ্ষ্ট ষ্টাৰ্ট কৰিবি আৰু ৰেগুলাৰলি প্ৰেক্টিচ কৰিবি বেছি টাইম নাহিলিবি ৰেগুলাৰলি ইভেন ইফ ইটছ এ ভেৰি ফিউ মিনিটছ এভৰি ডে ইউ প্ৰেক্টিচ এনেকুৱা আৰু বডি কিমান হে পাৰি আছে ইমান হে কৰিবি ফৰ্চ নকৰিবি পাৰিছে কৰিলে কোৱালিফাইড ইনষ্ট্ৰাক্টৰ লগতে হেল্প লৈ কিনে কৰিহে সবচে ভাল হ'ব এইটোহে ক'বলৈ মন
1: বেছি খুচি আছে এইটোহান চবটো ভাল ভাল কৈ দিয়াৰ কাৰণে এতিয়া আকৌ আমাৰ লগা লিষ্টনাৰ্ছ খানকে আপোনাৰ লগা লাষ্ট মেছেজ ক'বলৈ তাহান লগা জইণ্টছ খানটো হ'লেতো থ্ৰু য়োগা কেনেকুৱা পৰা সহায় কৰি কিনে ৰাখিব এইটো লগা ওপৰতে কৰিলে বেছি খুচি হ'ব
0: আচ্ছা আমি ইয়াতে অলপ পইণ্টছ কৈ দিব আপুনি লগা জইণ্টছ খান দিয়ে হেলথি ৰাখিবলৈ মন আছে কৰিলে মুভ জেণ্টলি নট এগ্ৰেছিভলি আস্তে আস্তে হিলা হিলি কৰিবি পেইনটো ছিগনেল দি আছে তো বিষাই আছে কৰিলে ইটছ নট এ চেলেঞ্জ টু অভাৰকাম এইটো ভাৱনা কৰিবি হিলা হিলি খান বি জেণ্টলি মুভহে কৰিবি নট এগ্ৰেছিভলি আৰু ৰেগুলাৰলি প্ৰেক্টিচ কৰিবি নট ৰাডাৰ দেন এক্সট্ৰিম কথা কথা আপুনি সদায় টাইম দিবি 10 to 15 মিনিটছ চলিবি এইটোহে বেছি দেৰি কৰি কিনে এক্সেচিভলি কৰি দিয়াটো এইটো বিয়া হ'ব এইটোৰ পৰা এক্সেচিভ নকৰিবি ইণ্টেন্স ছেশ্যনছ খান নল'বি অকেশ্যনেলি হৈ কিনে বাট ৰাডাৰ দেন ডেট ইউ টেক ৰেগুলাৰ এক্সাৰচাইজ এইটো ভাল আছে আৰু ৱেল প্ৰেক্টিচিং ইউজ প্ৰপছ মডিফাই পজেছ এনেকুৱা কি হ'লে আপুনি আৰাম পাব এইটো খান চাই কিনে কৰিবি আৰু লিচন টু ইয়ৰ বডি আপুনি বডি কি পাৰমিট কৰি আছে এইটোহে চাই কিনে কৰিবি এইটোহে ক'বলৈ মন আছে
1: থেংক ইউ লৰেঞ্চ আপোনাৰ আকৌ আহি কিনে আমাৰ খানকে আৰু শুনীয়াবিলাক খানকে য়োগা এইটোতো হ'লেতো কিমান দৰকাৰ আছে আমি খান লগা জীৱন দে ভাল পৰা কৈ দিয়াৰ কাৰণে আমাৰ খান বি শুনীয়াবিলাক খান বি চব মানুহ শুনি কিনে বেছি লাভ পাইছে বুলি আমি আশা কৰি আছে থেংক ইউ চ' মাছ
0: থেংক ইউ
1: তো আজি আমাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰগ্ৰেম দে শুনিব পাইছে মেইনটেইনিং জইণ্ট হেল্থ থ্ৰু য়োগা প্ৰেক্টিচেছ ওপৰতে কেলহুজ আছে লৰেঞ্চ ইণ্টিগ্ৰেটেড আয়ুষ হস্পিটেল ৰাজা চেদেমা লগত ভিথৰাহে ইণ্টাৰভিউ লোৱা প্ৰগ্ৰেম এটা শুনিব পাইছে আজিৰ কাৰণে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰগ্ৰেম ইমানতে শেষ কৰি দি আছে
2: Have you heard? Census 2027 house listing operation has begun in Nagaland. These are informations to be collected.
3: Basic household amenities such as drinking water, LPG, electricity, sanitation and other essential facilities.
2: When the census officials visit your home, kindly provide accurate information and extend your full cooperation.
3: Your cooperation matters. Our census, our development.

Program di dusra gait huni tagise mrityu data flamot Vinod Rather Alka Yagnik aro Muhammad Aziz laga vaste huni taga sabilak e bar hunibo jan ki kasam film ki gait kintu to gait na bajago ta apnar khala ki sumant messages kan loi di ase D block colony Kohima pra likhi gina pathaise Vicky aro tar pra good morning wish kura ase aro tar ko ase gana tu bhala se day koi gina likhi gina pathaise Vicky a very very good morning to you aji fujir dibia ko wapas aige na program lote juri gina likhi gina pathai dia nimite apnar laga khushi te apnar laga পড়ে খুশি জানাই দিয়েছে আৰু দুসৰা মেছেজ ইয়াতে লিখি কিনা পঠাই আছে দিস ইজ ফ্ৰম এনানিমাছ ৰাইটাৰ আৰু তাৰ কোৱা আছে অসম প্লেলিষ্ট এণ্ড আই এম এনজয়িং লিছনিং টু ইয়াৰ চুইট প্লেলিষ্ট এণ্ড ইয়াৰ চুইট ভইচ এট দ্য চেম টাইম

sipping a cup of coffee. Thanks for playing some of my favorite songs. Koigina likhigina pataise, dear anonymous writer. Sabse pohilate, sabse bhal fujir wish to apnar ke diya se. A very, very good morning to you. Our program daigina shamil hoigina git khanbi apnar শুনিকিনে এনজয় কৰাটো জানি কিনে বেছি খুশি পাই আছে আৰু সাথে প্ৰগ্ৰাম লতে জুৰি আছে কিন্তু আপোনাৰ লগা ভাল নাম আৰু আপোনাৰ যোন জেগাৰ পৰা লিখি আছে ইটোলা জানকাৰী নাথাকা নিমিত্তে মই লগা চাইডতে একদম পুৰা নালাগি কিনে আছে তো নেক্সট টাইম জুৰি প্ৰগ্ৰাম লতে আপোনাৰ জুৰি কিনে আছে কৈলে মানে আপোনাৰ লগা ভাল নাম আৰু জেগালা নাম আমি খান লতিবি জানকাৰী দিছে কৈলে মানে বেছি খুশি পাব কৈ কিনে জনাই দি আছে আৰু লাখুটিপ্ৰা টিম প্ৰাবি গুড মৰ্ণিং ৱেছ কৰি কিনে লিখি কিনে পঠাইছে ভেৰি গুড মৰ্ণিং টু ইউ টু টিম আজি ফুজিৰ টিভি আহি কিনে প্ৰগ্ৰাম লতে জুৰি কিনে লিখি কিনে পঠা নিমিত্তে খুশি জনাই দি আছে জিনপটৰ পৰা লিখি কিনে পঠাইছে হেকুট জিমো আৰু তাৰ পৰা বি গুড মৰ্ণিং ৱেছ কৰি আছে আ ভেৰি ভেৰি গুড মৰ্ণিং টু ইউ টু হেকুট আজি অলপ দিন পাছতে আপোনাৰ লগা মেছেজ পুৰি কিনে বেছি ভাল লাগি আছে এনেকুৱাহে আপোনাৰ লগা জৰি বনাই ৰাখি থাকিবি কৈ কিনে আপোনাৰ কিবি আকৌ মাং কৰি আছে তো এইটোৰ লগতে দুচৰা গীত শুনিব অনুৰাধা পঠোৱাল আৰু উদিত নাৰায়ণ লগা ৱাস্তে ফেম জানকী কসম

এইটো আকাশবাণী এফ এম ট্ৰেক এফ এম 103 মেগাহৰ্টজ শুনি থকা সববিলাক এতিয়া সময় জানি দি আছে ৰেল টাইমতে ট্ৰেফিক আপডেট। মন খোলাৰ পৰা লৈ কিনে পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডেটো হ'লে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো ইমান হালকা বি নহয় ইমান ভাৰী বি নহয় মাজতে আছে। হলি বি চাউথ বাউণ্ডেটো হ'লে হালকা ট্ৰেফিক দেখাই আছে। ইটোৰ ওপৰতে আপোনাৰ এখন আলাক ৰাস্তা ল'ব কৈলে ল'ব পাৰে অল্ড মিনিষ্টাৰ্ছ হিল পৰা লৈ কিনে জেল কলনি পি এইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন মাজত লগা ৰাস্তা ইয়াতে ট্ৰেফিক নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটাতে বি হালকা হালকা ট্ৰেফিক দেখাই আছে। টি চি পি পৰা লৈ কিনে ৰাজু পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডেটো হ'লে ট্ৰেফিকটো মাজতে দেখাই আছে, মানে মডৰেট ট্ৰেফিক দেখাই আছে, কিন্তু চাউথ বাউণ্ডেটো হ'লে হালকা ট্ৰেফিক দেখাই আছে। যদি আপোনাৰ এখন আলাক ৰাস্তা ল'বলৈ ইচ্ছা আছে কৰিলে মানে ল'ব পাৰে টি চি পিৰ পৰা লৈ কিনে ৰাজু পইণ্ট নহ'লে বা বক্স কাটিং পৰা লৈ কিনে এন এইচ এ কে আৰু চেঞ্চেছ পইণ্ট আৰু ফুলবাৰীৰ পৰা লৈ কিনে খুচেজে গ্ৰাউণ্ড আৰু ৰাজু পইণ্ট ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডেটো হ'লে মডৰেট ট্ৰেফিক দেখাই আছে, মানে ট্ৰেফিকটো মাজতে আছে, কিন্তু চাউথ বাউণ্ডে ভাৰী ভাৰী ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ মনখন ল'ব পাৰে চেঞ্চেছ পইণ্ট পৰা লৈ কিনে এন এইচ এ কে হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তাতে নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে, কিন্তু চাউথ বাউণ্ডে হালকা ট্ৰেফিক দেখাই আছে। আলাক ৰাস্তা ল'বলৈ কাৰণে আপোনাৰ খানকে জনাই দিয়া আছে বিলিগ্ৰাম ৰোড পৰা লৈ কিনে ডি বি এছ নহ'লে বা হাইস্কুল জাংচন পৰা লৈ কিনে টি মডেল ৰোড আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তাতে বি নৰ্থ বাউণ্ডে মডৰেট ট্ৰেফিক দেখাই আছে, হলে বি চাউথ বাউণ্ডেটো হালকা ট্ৰেফিক দেখাই আছে। যদি আপোনাৰ খান আলাক ৰাস্তা ল'বলৈ ইচ্ছা আছে কৰিলে মানে ল'ব পাৰে টি চি পিৰ পৰা লৈ কিনে ৰাজু পইণ্ট। এইটো থাকিছে ৰেল টাইমতে ট্ৰেফিক আপডেট কহিমা টাউন লগা। শুনি থকা চববিলাক আপোনাৰ খান প্ৰগ্ৰাম লওঁতে জুৰি থাকিবি আকৌ বি আনি দিয়া হ'ব ৰেল টাইমতে কহিমা টাউন বিতৰ লগা ট্ৰেফিক আপডেট।

0: भी बुनाई होले भी अच्छी कर ली ला, मॉडर्न ला, डिजाइन ला भी बुनाई मैं इना आसे।
1: আচ্ছা, আৰু এটা কুৱেশ্যন আৰু বি এটা আছে, ইজ দেৰ ইউনিক ফিচাৰ অৰ এলিমেণ্ট দেট মেক্স ইট স্পেচিয়েল?
0: Unique feature among the cognac, we have different way of dressing. Itulah to agi dewi kui dise itia nisina itia mohan mohan ba pinda unique dui le mohan itia he nohi na mohan la feature kan ebi chika li la chinere shinde to kusi usi ikta inaga ase lebi ina noho bole mohan মই বা হলেবি দুচা খান বা হলেবি কোন বা বনাই এইটো খানটো ড্ৰেছ লগা হলেবি নেকলেচ খান হলেবি কিলা অনেমেলাল খান হলেবি এইটো অলপ ভাল বা শিকাই দিয়ে না অলপ ঠিক পৰা বনাই কৈ দিব লাগে তাইখানকে ইউনিকনটো কি আছে কেনেকুৱা হ'ব লাগে এইটো খান না মন এনেকুৱা ভাল বা শিকাই দিয়ে না এইটো মতা মাইকী লগা কিং এণ্ড কুইন লগা আৰু দুচা চাট খান গিবি এইটো ৰয়েল লগা নহ'লে বি ক্লাইণ্টো আলগ আলগ লগা থাকিব এইটো পৰা এইটো লাইফ হিচাপে মহান ইনা বনাব লাগে।
2: আপুনি লাইক ইণ্টাৰেষ্টটো বেছি ভাল আছে, বেছি জানিব পাইছে। আপুনি নেকলেচ খান বি বনাই আৰু এইটো দুচৰা একো ইণ্টাৰেষ্ট খান আছে নাই আপুনি বনাবলৈ?
0: আমি তো নেকলেচ খান বি বনাই আৰু এইটো মেখেলা ডিজাইন বি কৰে আৰু মই নিচিলাইলে বি এইটো ডিজাইন দি কিনা মই অলপ অলপ এনা ডিজাইন ওলাই দিয়ে এইটো পৰা মই লাহা এইটো মেখেলা চুট হ'লে বি স্কার্ট চুট হ'লে বি ড্ৰেছ লা হ'লে বি এইটো ট্ৰেডিশ্যনেল টাচ লগাটো মানুহ বেছি অৰ্ডাৰ আহে এইটো পৰা এইটো খান বি বেছি ইণ্টাৰেষ্ট বা বনাই আৰু ব্ৰুচ বি ময়ে ফাৰ্ষ্ট বনাইছে মই আৰু মইলা কো পাৰ্টনাৰ এটা আছে ৱাংচা চিৰৈৰীৰে এইটো মই যোনে ফাৰ্ষ্ট বনাইছে এইটো আৰু এৰিং বি পুহিলা তো হৰ্ণবিলা হৰ্ণবিল ফেষ্টিভেল লগা দোকানতে এৰিং হ'লে বি নেকলেচ হ'লে বি পুহিলা তো ইমান নাই আমিলা তো এনেই ভালে যাই থাকে আজিকালিতো সব মানুহ এভি হাউচ হোন বনাই এইটো পৰা বেছি খুচি আছে আৰু আমিতো নিটিং বি বনাই ক্ৰচিজ বি বনাই আৰু এম্ব্ৰইডাৰী বনাই আৰু এনেই হাতলা কামটো কি আছে সব বনাই এনেকুৱা আৰু আমি বাচ্চাখানটো কা হেঙাৰ নিচিনা আৰু বেগ লা হেঙাৰ কিহন দোকান আৰু মোবাইল হেঙে এইটো খান আমি পাচাহানকে শিকাই দিয়ে আৰু তাহান নিজে নিজে তাহান নিজে ষ্টাইল পৰা তাহান বি তাহান অল ডিজাইন পৰা এইটো খান বি বনাই দিয়ে এনেকুৱা আছে তো আমি বিটছ ৱৰ্ক একলাদ নহয় না ভিভিং বি পইলাৰো বেছি কৰিছে হ'লে বি আজিকালিৰো মই নিজে ভিভিং নকৰে হ'লে বি মানুহখানকে শিকাই দিয়ে এইটো এইটো এনা কৰিবি এইটো লা জেগাতে ডিজাইনটো এইটো হালিব লাগে এনেকুৱা মানুহখানকে ভিভিং কৰা খানকে মই নিজে সেই ডিজাইনটো কৰি দিয়ে এনা আছে আৰু পাৰা তাক এতিয়া তাক তৈলে এনেই ইণ্টাৰেষ্টহে আছে এইটো পৰা চব কৰিব মন এইটো পৰা একবাৰ ৰেষ্ট লোৱা টাইমতে একদিনতে একটা ডিজাইনটো অহা নিচিনাই আছে মইলা মাইণ্ডে না এইটো পৰা আলগ আলগ ডিজাইনটো এনেই আহি দিয়ে এইটো পৰা কি লা হ'লে বি মই নিজে পৰা এইটো কৰে আৰু ফ্লাৱাৰ এৰেঞ্জমেণ্ট খান বি এনেই কৰে মই এইটো হাত লা কামটো চব কৰে
2: ইণ্টাৰেষ্ট না আৰু ইয়া এইটো খান চব জানি না বেছি খুচি পাইছে আৰু আপুনি স্পেচিয়েল ক্লাছেছ খান দিয়ে নাই এনে কোনোবা শিকিবলৈ মন যা আছে ইণ্টাৰেষ্ট থাকিছে বুলি আপুনি ইয়াৰ স্পেচিয়েল ক্লাছ দিয়া আছে নে নাই?
0: মই কেতিয়াবাতো এনেকুৱা ঘৰতে ফ্ৰেণ্ডছ খান বি আহে সেইটো খান কিবি শিকাই দিয়ে আৰু বাচ্চা খান আমি লা চুকুৰি লা বাচ্চা খান ফ্ৰেণ্ডছ খান আহে কৰিলে বি কষ্টিজ খান হুক পৰা বনা লা দো সেইটো খান শিকাই দিয়ে আৰু এনেই bit sok lagado training gan dibi kuabra kut kut tapi pirai ina dosa pirai lagi.
2: As a resource person,
0: it is sad.
2: To be she Balraku Diasse, Abnila interest or Abni Kinya Mudut Diasse, Abni Nishna, Hikuli Munjahangido, Kushipase, ma'am. Ma'am Abni the Bachan Gimanase.
0: Ami Pachado Passunase, Chukrai Tase, Chukricha Yunase.
2: Chato Abni in your beats making to be she as Abnilaga designs can. Different ideas can they say to have need to have so time kina manage group are a mic to say gorvi sao lage bahar so te to have need kina na time ulao pare abni lai do interest aro beautiful design kriya la de
0: ami itu kam kura do hele whole day buhi na kunu ba moela friends kan kunu ba do itu bunai ki kam kure kule bi ekta te buhi daibo aro alak te no chue ina ase Holebi amido ina start kuri rakhi dibo holebi kam do dusa debi sai sabo ekpa charo mari bolebi uthibo itu bi kun hoy aro manu ahi ekile cha puna bolebi uthe itu bi kun hoy koina amido moi ini bahade chabo friends kan lode kulebi pat ready kurbo itu chere moi la friends kan rukha time debi ini thore itu ra itu ikhlas ke time pelai gana ina buhi ina ami kam ina nukore itu ra time adjustment do ini barija ro ami la pacahan do ini phales chukri e bishi huwa ra nege kanda kandi dikala iman nai itu ra takhan bi ini takhan nije takhan school jabo time de bi moi do pacahan ge kai dia do ni class 1 2 brae takhan niji uniform khan laga bole ini kai de tahan bra shirt pindi bo skirt pindi na dikhai kole ami do wow goina clip kori de tumi do bishi pare do inaga koe do pachan no bishi khusi pai na takhan niji dress kori bole koe itu nishina itu la hisab de beach work kora khan bi moi suta tak taloi gana enaga chu mohan ina kam kuribude koina enaga ko ekta libo duita libo aro colorful gan shining gan dan kusi pawole na itu kan kine itu bichire tu brastat kore aro tahan design ulai kule tahan bi shin interest hoi jai itu ra tahan ge kam kora time de enaga koire itu abuni gan chu Lika pura de pal nai aru service na pai kulibi ku noe moi lote tate mate tate la meaning tuile queen khan gedo tate mate ka kabanes khan lot mata nishina na mate itu ra tate do ini moi nije earn kuriyas ro itu nishina bunigan bi service na pai kulibi Inabi itu hat kamera pet pali bole paribo koina moi tahan ge itu hikai de aro kitiba chairs te ja time de bi kitiba sharing pai itu time de bi colony la de huile bi pre fellowship la de huile bi mohan ami do women la de itu hi bishi koe mohan ama khan mura din de moi la ama do She was a sunshine of our house, Kuena. Mohan, Mohan la mota pachahan ba, Mohan ge kobole tibole la kam do, Mohan itula nyim tu takibole ge, Kuena. Moi amakan ge kitiawa itu bishio kore, itura. Moi amakan lote kitiawa, maikihan la chairs tibole bi, fellowship tibole bi, moi shio kora doile. Mohan itu ekjun ke visit kore koile bi itu hat kam la kiba ekta thori gena lok pabo aibe gossiping abuni kan gossip kore ko no hoy koile bi mohan ekjun la kotha koena gossip kore na nubuhibo mohan inaga itu hat la kam do mohan jani yo lage aro ekjun moi do aro manu ke hekai di bole bi she interest ase koina moi la friends kan ke moi la neighbor kan ke

প্ৰগ্ৰামত এইবাৰ দুচৰা গীত দি আছে গুৰু, ফিল্মত গাই আছে চিন্ময়ী আৰু এ আৰ ৰেহমান। আৰু এইটো গীতটো শুনিবলৈ মই নগিনা পচন্দ কৰি কিনা অনুৰোধ কৰিছে। অ'কে, দিছ ইজ ফ্ৰম বোকাজান্ত, অভিজিত প্ৰপচন কৰি কিনা আছে আৰু ডেডিকেট কৰি দি আছে শুনি থকা সববিলাককে। তো শুনি আছো হ'ব গুৰু ফিল্ম কি গীত গাই আছে চিন্ময়ী আৰু এ আৰ ৰেহমান।

এইটো আকাশবাণী এফ এম ট্ৰাইকপেন 113 MHz শুনি থকা সববিলাক এতিয়া সময় টিভি আকৌ আনি দি আছে ৰেল টাইম ডে ট্ৰেফিক আপডেট মন খোলাৰ পৰা লৈ কিনে পি এইচ কিউ জাংচন মাজত লগা ৰাস্তা এতিয়া সময়তে নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটাতে বি হালকা হালকা ট্ৰেফিক দেখাই আছে পি এইচ কিউ জাংচন পৰা লৈ কিনে মেজৰ জাংচন মাজত লগা ৰাস্তা নৰ্থ বাউণ্ডটো হ'লে মডৰেট ট্ৰেফিক দেখাই আছে মানে ট্ৰেফিকটো মাজতে আছে কিন্তু চাউথ বাউণ্ডটো হ'লে হালকা ট্ৰেফিক দেখাই আছে যদি এইটো ওপৰতে আপোনাৰ খান আলাক ৰাস্তা ল'ব কৰিলে ল'ব পাৰে পাৰামেডিকেল পৰা লৈ কিনে টি মডেল আৰু আই জি নহ'লে বা লেডি স্মাইলছ ৰোড টি চি পিৰ পৰা লৈ কিনে ৰাজু পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড মানে যোৱা লগাবি আৰু অহা লগাবি মডৰেট ট্ৰেফিক দেখাই আছে ৰাজু পইণ্ট পৰা লৈ কিনে চেঞ্চেছ পইণ্ট হাইস্কুল জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট আৰু এন এইচ এ কে জাংচন পৰা লৈ কিনে চেঞ্চেছ পইণ্ট মাজত লগা ৰাস্তা নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুইটা দুইটা দিবি হালকা হালকা ট্ৰেফিক দেখাই দি আছে শুনি থকা সববিলাক আপোনাৰ খালা জানকাৰী নিমিত্তে কৈ দি আছে নৰ্থ কহিমাকৈ চিকুলে নাগালেণ্ড চিভিল ছেক্ৰেটেৰিয়েট ফালে যা লগা ৰাস্তাকে নৰ্থ কহিমাকৈ আৰু চাউথ কহিমাকৈ চিকুলে পি আৰ হিল ফালে আহিয়ালা ৰাস্তাকে চাউথ কহিমাকৈ এইটো থাকিছে 12 বজি লগা ৰেল টাইমতে ট্ৰেফিক আপডেট শুনি থকা সববিলাক এতিয়া সময়তে আকৌ কণ্টিনিউ কৰি দিয়া যায় আমি খান লগা প্ৰগ্ৰাম আপুনি পচন্দ গানা এছ এম এছ ৰিকুৱেষ্ট হিন্দী ফিল্মী গীত প্ৰগ্ৰাম আৰু প্ৰগ্ৰামটি এইবাৰ দুচৰা গীত কাৰণে লিখি কিনে পঠাইছে কিফৰে পৰা আইন লাভ পৰা লিখি কিনে পঠাই আছে আৰু তাৰ পৰা পচন্দ কৰিছে এম এছ ধোনী ফিল্ম লগা গীত মাং কৰি আছে হুলিবি ফিল্ম লগা নাম এম এছ ধোনী আছে হুলিবি গানালা টাইটলটো লিখি কিনে পঠাই দিয়া নাই এইটো কাৰণে আপোনাৰ কাৰণে মই বাছি লৈ আছে বেচাব্ৰিয়া ফিল্ম কি গীত গাই আছে আৰমান

শুনি থকা সববিলাক প্ৰগ্ৰামটোৱে এইবাৰ দুচৰা গীত কাৰণে লিখি কিনে পঠাইছে কহিমাৰ পৰা ষ্টিফেন, আৰু ষ্টিফেন পৰা শুনিবলৈ মন হৈ কিনা পচন্দ কৰিছে ভূত ওৱান ফিল্ম কি গীত, গাই আছে আখিল সচদেৱা আৰু মনশীল গুজৰাল। আৰু এইটো গীতটো তাৰ পৰা স্পেচিয়েলি ডেডিকেট কৰি দিছে এফ এম ট্ৰেকপেন লগা সব আৰ জে এছ খান। তো আৰ্জেছ খান, যদি আপোনাৰ কণ্টিউনিং আছে কৈলে মানে এইটো গীতটো ডেডিকেট কৰি দিছে কহিমাৰ পৰা ষ্টিফেন।

0: Hello.
1: Hi.
0: Good evening.
1: Good afternoon, ma'am.
0: Welcome to FM Chagoban. Hello. Kon koi se?
1: Yes, ma'am. Apurva Pathar koi se.
0: Apurva Pathar, apuna alap job ra kotha kora parbo.
1: Hi, ma'am.
0: Kini ga se Apurva?
1: Bhale ase.
0: Hoy. Aji ki kurisha?
1: আজি তো পথাৰতে যাই আছিলে, এতিয়া আহিছে ঘৰতে।
0: আচ্ছা, গৰম বেছি না?
1: গৰমটো আছে,
0: গৰমটো আছে, উপায় নাই, সব মানুহ গৰম আছে কৈ আছে। আৰু
1: ঠাণ্ডা
0: বাৰিষটো এতিয়া আহি যাইছে, মাটিটো
1: নৰাৰ ফালে আহিব নেকি?
0: এতিয়া জ্বৰ পৰা আহিব, দিনতে বেছি গৰম হ'লে জ্বৰ পৰা বাৰিষটো আহি যায় না? আচ্ছা, বুপা আপোনাৰ কি কৰে? আপোনাৰ ক্লাছ স্কুল যাই আছে না কলেজতে আছে? আপোনাৰতো মেজৰ খতম হোৱাৰ লগত আপোনাৰতো প্ৰফেচাৰ কৰিবলৈ আছে নেকি? আপোনাৰ কি আৱাজ শুনিয়াটো আমাৰ আপোনাৰ প্ৰফেচাৰ হ'ব নেকি ভাবিছে? ঠিক আছে অপূৰ্বা, বেছি খুচি আছে আপোনাৰ কল কৰাটো। আপোনাৰ কবি কোনটো গীতটো শুনিয়া হ'ব আজি?
1: লাভ মি লাইক ইউ ডু।
0: লাভ মি লাইক ইউ ডু। আৰু এইটো আপোনাৰতো আপোনাৰ লগা এইটো গাৰ্লফ্ৰেণ্ডকে ডেডিকেট কৰিবলৈ আছে নেকি? লাভ মি লাইক ইউ ডু, এইটো কোন লগা গানা আছে? আৰু এটা লাভ মি লাইক ইউ ইউজ টু, তো তানিয়া ঠাকুৰ লগা হৈছে এলি গোল্ডিং, এইটো লাইক ইউ ডু কোৱা আছে আমাৰ এলি গোল্ডিং লগাটো। বাৰ্ণ আছে, দিছ লাভ আছে, 16 আছে, দ্য ৰাইটাৰ্ছ আছে, আলাকটো নাই নহয় আমাৰ হাতে। লাভ মি লাইক ইউ ডু লগানাটো, গানাটো টিউনটো জানি আছে
1: আপোনাৰ?
0: একবাৰ গাই কিনে শুনাই চাবি, কৈ একো নহয় কবি না।
1: লাভ মি লাইক ইউ ডু টাইটেল,
0: তো আমার একদম দুসরা গানা বজাই দিলে আপনার একদম বিয়া পাবো না হয় আমাকে? আলাক গান একটা কই সাবি তো, লাভ মি লাইক ইউ ডু নহে কি না, আকো একটা ভাবি সাও।
1: ডাই উইথ আ স্মাইল,
0: ডাই উইথ আ স্মাইল। আচ্ছা, এইটো গীতটো আপোনাৰ কোনকে ডেডিকেট কৰি দি আছে?
1: ফাৰ্ষ্টতে আপুনি কি নাম?
0: বেছি ধন্যবাদ। আকৌ
1: অল দ্য লিসনার্স আৰু আৰজেছ খানকে।
0: আচ্ছা, ইমানহে হ'ব? আপোনাৰ কোনবা স্পেচিয়েল মানুহ নাই নেকি?
1: স্পেচিয়েল তো আপুনি খানে আছে।
0: আপুৰবা আমাৰ ধামালি কৰি আছে, বিয়া নাপাবি হা?
1: Thank you, ma'am.
0: My dear listeners, let's go ahead and listen to the track Die With A Smile, requested by Apurva Pathar by Lady Gaga and Bruno Mars. This is for you, Apurva Pathar, and he has dedicated this track to all our dear FM listeners and all the RJs.

0: আপনি শুনিছেনা নাই, নাগালেণ্ড সেন্সাস 2027 নিমিত্তে ঘৰ গিনতি কাম শুরু হৈছে। এইটো জানকাৰী খান লবলৈ আছে।
1: ঘৰতে থকা দৰকাৰী সুবিধা খান, খাবলৈ পানী, এলপিজি, ইলেক্ট্ৰিচিটি, চেনিটেশ্যন আৰু বাকী দৰকাৰী জিনিছ খান লগা ডিটেইলছ লব।
0: কেতিয়া সেন্সাস অফিচ মানুহখন আপোনাৰ ঘৰতে আহিব, ঠিক ঠাক জানকাৰী দিবি আৰু ভালছে পুৰা মদত কৰিবি।
1: আপুনি খান লগা মদত বিশি দৰকাৰ আছে। আমি খান লগা সেন্সাস, আমি খান লগা ডেভেলপমেণ্ট।
2: এফএম ট্ৰাগোবান News, music and entertainment. This is FM Trakuban. FM 103 megahertz.
3: Good evening listeners, ito Akashvani Kohima. FM Trakuban 103 megahertz pra apniyan program huni ase. Aru tia huni hobo Hindi film khan program live phone in, that is live phone in program ase. So apni sob ready thaki ase koina moi pura বিশ্বাস আছে এইটির নিচিনা। নম্বরটি আছে 0370-224-3036। মই আরও একবার কই দিয়ে আছে 0370-224-3036। এই নম্বরটি আপনি কারণ ডায়াল করবি আর আপনি কি ফিল্ম শুনি বলে মনে আছে, কি ফিল্ম লাগা না, এই মই কই দি কিনা মই এটা আপনি খান কারণে বিচারি কিনা মই বাজাই দিয়া হব। ওয়েল লিসনার্স খান, কলটো একদম আহি আছে, মই আগে বাড়া দেখি আছে। তো মই এটা আপনি লাগা ফার্স্ট কলর কোন আছে এই রিসিভ করি কিনা, তাই কি গানা লাগি আছে এই মই বাজাই দিয়া হব আর আপনি খানতে কথা বার্তা আমি করিয়া হব। হ্যালো
4: জি স্যার, জি নমস্কার, জয় শ্রী মহাকাল।
3: ওকে নমস্কার
4: सर जी, शिवा लोहट MP विदिशा से बात कर रहा हूँ सर आपसे।
3: ओके, आपका शुभ नाम?
4: शिवा लोहट सर, MP विदिशा।
3: ओके ओके, तो आज कौन से गाना सुनना है
4: सर जी? मूवी का नाम है तलाश।
3: तलाश
4: जी सर।
3: तलाश कौन से गाना सुनना है? तलाश से।
4: तलाश से तूने कहा जब से हाँ कि ये लब मुस्कुराने लगे।
3: मुस्काने झूठी है ये गाना?
4: नहीं सर, तूने कहा जब से हाँ ये लब मुस्कुराने लगे,
3: ये गाना तो नहीं है तलाश का।
4: कौन कौन से हैं सर?
3: होना है क्या, जीले जरा, जिया लगे ना, लख दुनिया कहे,
4: ये आमिर खान वाली तलाश आ गई सर।
3: तलाश ओके ओके, तलाश आमिर खान वाला ना?
4: नहीं नहीं, ये मुझे तलाश मूवी वो चाहिए है।
3: हाँ, आमिर खान का है ये?
4: जी आमिर खान की है ये।
3: हाँ आमिर खान का है, लेकिन ये वो गाना जो मांगा है आपने, जो मांगा है वो गाना नहीं है अभी इधर में, तो जो गाना मैंने बता दिया है वही है।